0: हेलो हेलो
1: हेलो
0: गुड आफ्टरनून हाय गुड आफ्टरनून कनाय बिरबनो मिंगले फमंग तंग हाने खंजे के
1: नंबोले आई लेन पोपम ओला काय देगी ने
0: लेन पोपम अवांग ले काय देगी मिंग दी
1: अमुसना को जे मेरा
0: अमुसना बोय खगी थरमस्ता तराम नोकचेरी हाय बियु करी करम बाबा फम न थंबी दोइसे
1: अदो सुन मैडम सुन तारक पदने
0: सोमगी नाक द रेडियो सेट कले बिब्रा
1: हां
0: सोमगी नाक द रेडियो सेट कले बिब्रा
1: लाइक
0: नसी की फोन लाइन से आइगी कोक द हैप्पी बे हेडसेट से ददी अचुकी मतिक नुआइ जतबा हाइजरी बको अदन सोम नंगांग प मतम दे इको थोक पगुंबा दे यिंगंग झलक पगुंबा सुकी मतिक याम न थोक रे को
1: लास्ट दिस थादे मेरा
0: ता द तंग तप होय होय अदन थौरम तौबद सो एहा हैबिदी सोम द हाइजब नते को करीगुम खर नुआई तब खर लेबसिद खजिक तंग नुआई जदे हाइजरीबा दुना इसाय अहक नंगांगबद ताद बोइरंगनी को हाइबदी सोम ममांगद तौबिरखिबा मियोसिंग दुना खुदा खुदाक त खंबिरखबा ओइखितब दुसुको अदुना फना दुम खल्लासि मदुमसुको अदुगो
1: अदो सुम मदम गसि नंगिन नतिरा खन सुम कारक तोतेबो किसे इसेगुमबा देगीदि इमागुमबा इनिगुम इदों गुमजे फजे फजे बवाहि मेयाम
0: ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်ဟိုင်
1: sab le baga azadi nirang hui tuwa ki tagi habdo lehni ba
0: ohe madamak su hoi afaba makhala mani sona thambiri du so do a adumaina tori ba miyo kang budu su phone phangbadu de hekta harau man khidana nang hauroi mata agum hekta zar haizen ba zoiram ba yai ko amaram da so hoi achumba ngak to oi dori bani ko haibiri ba se hoi adubu asungi oi
1: ngwai je jung koi miram na ngang muju ta ba da yam ngwai sau bu ju lek te ado seng na miram na nokke nokke to ga meyan do hai hai ba du mai na meyan su phon to ma ta ne meyan ma to ta ma ni ai si ta hai je
0: hoi hoi ado ba wa phong ga dilai bidra ba yam nung sinuk sin da su tham bi di som na to ba wa phong nung sinuk sira ba dei me am pun ta min na ba ya ba du ko ma tam zani ngai ba wa phong kra su tham bi ram na ba hai je ri Oi, hoi. Yam no ai jay songgang si ting na ba phang jaba ko makata ba da sa dum ting na ting na kisi makata ba khoi ki thoram sing da su adu mak saru ga birak na ba hai jari ko adu di
1: thank you
0: thaga jari mathang se di call ngai boi na ise ma khatang khudol dam jari bai se sibu se sak li ba iram dam se sak lup ki se sak pasing sering bana mayang lambam sobha chandra se khudol dam jari tabi se